0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ সাম্প্ৰতিক বানত 89গৰাকী লোকৰ প্ৰাণহানি, ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক, ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76সংখ্যক পুণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন, আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে আজি 10,000 বীৰ সেনানীলৈ শ্ৰদ্ধা নিবেদন আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দল দেশখনত উপস্থিত। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্ৰতি 10খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। এই বানত 28টা ৰাজহ চক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। শিৱসাগৰ নগৰত জমা হৈ থকা পানী উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰি নিষ্কাশন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পৰ্যাপ্ত নলা নৰ্দমা ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বিষয়টো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে নগৰখনত আবদ্ধ পানীখিনি উলিয়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে স্থায়ীভাৱে বান সমস্যা সমাধান সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হ'ব।
1: আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায়, দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায়। ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই, তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই। কেনেকৈ পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰোঁ আমি চেষ্টা কৰিম, আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম। যেনেকুৱা বিদ্যালয়ত ক্ষতি হৈছে আমি নতুনকৈ ঠিক ঠাক কৰি দিম। ওচৰৰ য'ত বৰ্তমান 2-1খন স্কুল একেলগে ক্লাব কৰি আৰম্ভ কৰিব লাগিব যেতিয়ালৈকে পানীখিনি ওলাই নাযায়। বহুতখিনি এৰিয়াৰ পৰা অলৰেডি পানী ওলাই গৈছে, গতিকে তাততো খুলিব পাৰিব। য'ত পানী আছে তাত

0: কিবা বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগিব।
1: শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই যোৱা 19 জুলাইৰ পৰা শিৱসাগৰত বাহৰ পাতি বান ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে। কালি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইৰ সৈতে জিলাখনৰ পানবেচাত বান পৰিস্থিতিৰ বুজ লয়। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ধনশিৰি নৈৰ মথাউৰি প্ৰত্যক্ষ কৰে। তেওঁ বিভাগীয় অভিযন্তাসকলক শীঘ্ৰে মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰী
2: টেকনিকেল মানুহৰ কথা হ'ল যে তেনেকে কৰিলে আজি যিটো শংকা কৰিছে স্থানীয় ৰাইজে বা যেনেকুৱা এটা অৱস্থা দেখা গৈছে এইটো নহ'লে এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ, স্থানীয় ৰাইজৰ মনত শংকা কেউ যোৱা নাই। ইয়াত আমাৰ প্ৰশাসনৰ মানুহ, ৱাটাৰ ৰিচোৰ্চৰ মানুহ তেওঁলোকে থাকিলে, তেওঁলোকে কৈছে যে পানী পূৰ্বতে কমিছে, নেপু পানী দিয়া হেৰি দিয়াৰ ফলত আৰু অন্যান্য এনেও বাঢ়ে, ব্ৰহ্মপুত্ৰ বাঢ়িলে।
1: উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা কালি অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত আশ্ৰয় শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। গুৱাহাটীত যোৱা নিশা অহা ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত জনসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। বৰষুণৰ মাজতে খানাপাৰাত পথৰ ওপৰতে প্ৰকাণ্ড গছ বাগৰি পৰাত অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখৰ পথছোৱা আৰু জি এছ ৰোডৰ মাজত যাতায়াত ব্যাহত হোৱাৰ লগতে গছ পৰি বৈদ্যুতিক তাঁৰ ছিগি যোৱাত অঞ্চলটোৰে বিদ্যুৎ সেৱা বন্ধ হৈ পৰে। ঘটনাস্থলীত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দল উপস্থিত হৈ নিশাৰ ভাগত পথৰৰ পৰা গছ আঁতৰাই পথছোৱা মুকলি কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বান পৰিস্থিতি সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বিভাগৰ আয়ুক্ত সচিব, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, লোক নিৰ্মাণ পথ বিভাগৰ আয়ুক্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা মূল্যায়ন কৰে। গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা ছুপাৰ চাকাৰ যন্ত্ৰৰ ফলপ্ৰসূ ব্যৱহাৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টসমূহৰ পুনৰ নিৰ্মাণ, নলা নৰ্দমা পৰিষ্কাৰকৰণ আৰু বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক প্ৰতিবছৰে বাৰিষাৰ আগতে মহানগৰীখনৰ নলা নৰ্দমা বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ নিশ্চিত পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাক সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায়। যোৰহাট আৱৰ্ত ভৱনত যোৱা নিশা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ সভাপতিত্বত হোৱা পৰ্যালোচনা বৈঠকত জিলাখনৰ বিদ্যালয়সমূহত বানৰ ফলত হোৱা ক্ষয় ক্ষতি মূল্যায়ন কৰা হয়। শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষক তথ্যভিত্তিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই প্ৰতিবেদনৰ ভিত্তিত বিদ্যালয়সমূহৰ পুনৰুদ্ধাৰৰ কাম কাজ ক্ষিপ্ৰতাৰে কৰা হ'ব। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
3: জিলাখনৰ প্ৰায় 1232খন বিদ্যালয়, তাৰ ভিতৰত 545খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যালয়সমূহৰ ক্ষতিগ্ৰস্ত হোৱাৰ তাৰ মাত্ৰা বা পৰিমাণ বেলেগ বেলেগ। এই গোটেইখিনি প্ৰতিবেদন লোৱাৰ পাছত বিদ্যালয়সমূহৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে পাঠ্যপুথি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে, যি ইউনিফৰ্মৰ কাৰণে যি পইচা, সেই পইচা আমাৰ বিদ্যালয়সমূহৰ যি SMC কমিটিলৈ হস্তান্তৰ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক ৰেষ্টৰেশ্যনৰ কাৰণে 2,00,000 টকা দিব। ডিষ্ট্ৰিক্ট এছেছমেণ্ট কৰা হৈছে যে পুনৰ বিদ্যালয়সমূহত পাঠদান কৰিব পৰাকৈ সকলো আন্তঃগাঁথনি ব্যৱস্থা আচবাব এইখিনি ৰেষ্টৰ কৰাৰ কাৰণে আমি স্কুল স্পেচিফিক ৰিপৰ্ট বিচাৰিছোঁ।
1: ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰিছে।

0: দোহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ পুণ্যতিথি উপলক্ষে দিয়া বাৰ্তাত কয় যে দেশৰ স্বাধীনতা আন্দোলন তথা অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত এইগৰাকী মহান জননেতাৰ ভূমিকাক অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। আজি আলাবৈ ৰণৰ স্মৃতি দিৱস। 1669 চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈ ৰণত অসমৰ 10,000 সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণৰ স্মৃতি দিৱস পালন কৰি অহা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে 10,000 বীৰ অসমীয়া সেনানীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে 10,000 শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই আলাবৈ স্মৃতিসৌধ নিৰ্মাণৰ পদক্ষেপ লৈছে আৰু এই কাম পূৰ্ণগতিত চলি আছে। অহা 10 আগষ্টৰ পৰা ৰাজ্যৰ 33,000 সুলভ মূল্যৰ দোকানৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্যযুক্ত মচুৰি দাইল আৰু চেনী বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি অন্ন সেৱা যোজনাৰ অধীনত এই সামগ্ৰীসমূহ নিৰ্ধাৰিত সময়ত প্ৰদানৰ ব্যৱস্থা পৰ্যালোচনা কৰে। দিছপুৰত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সামগ্ৰীসমূহ নিৰ্দিষ্ট সময়ত যথাস্থানত যোগান ধৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উদ্যোগত খাদ্য সামগ্ৰী সংৰক্ষণ কৰাটো সম্ভৱ নোহোৱাৰ বাবে ভাৰতীয় খাদ্য নিগমৰ শিৱসাগৰস্থিত গুদামৰ স্থান ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে। তদুপৰি পৰিবহন, মজুতকৰণ আৰু বিতৰণ ব্যৱস্থাৰ কোনোধৰণৰ বিঘিনি নোহোৱাকৈ সম্পন্ন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। ওদালগুৰি জিলাৰ ডিমাকুচি থানাৰ অন্তৰ্গত শুক্লাইত কালি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। চাহপাত কঢ়িয়াই নিয়া বাহনৰ সৈতে মটৰ চাইকেলৰ মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুৰ্ঘটনাত নিহত যুৱকজন ডিব্ৰুগড়ৰ সুনীল দাস আৰু আহত যুৱকজন নালাপাৰাৰ ৰক্তিম কলিতা বুলি জানিব পৰা গৈছে। ভাৰতীয় ক্ৰিকেট দল শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। ভাৰতে টেষ্ট শৃংখলাৰ পূৰ্বে অহা 7 আগষ্টৰ পৰা কলম্বোত এখন 4-দিনীয়া প্ৰস্তুতি খেলত অংশ ল'ব। শৃংখলাৰ প্ৰথমখন খেল গালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত 15-19 আগষ্টলৈ খেলোৱা হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল সিংহলী স্পৰ্টছ ক্লাবৰ খেলপথাৰত 23-27 আগষ্টলৈ অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিতা নিডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই উজনি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ লগতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী উজনি অসম ভ্ৰমণৰ বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বান সমস্যা সমাধানৰ বাবে বৈজ্ঞানিক অধ্যয়নৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। বৰষুণৰ বাবে গুৱাহাটী পুনৰ কৃত্ৰিম বানৰ কবলত পৰাৰ বাতৰিটোকো কাকতখনে প্ৰথম পৃষ্ঠাত ঠাই দিছে। দৈনিক জনভূমি কাকতে বানৰ খবৰৰ লগতে নগাঁৱৰ চি আৰ পি এফ কেম্পত দুগৰাকী জোৱানক সতীৰ্থ জোৱানে হত্যা কৰি পাছত আত্মহত্যা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। এই একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। কাকতখনে লগতে উজনিৰ সাম্প্ৰতিক বানৰ বাতৰিটো শিৱসাগৰত পুনৰ জলবন্দী হেজাৰ হেজাৰ লোক শিৰোনামেৰে প্ৰকাশ কৰিছে। নাগালেণ্ডত চলি থকা খনন কাৰ্য অসমে বন্ধ কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ বাবে নিপকৈ এৰি দিয়া অতিৰিক্ত পানীৰ ফলত লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়াত বানৰ সতৰ্কতা জাৰি কৰাৰ বাতৰিটো প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰীৰ উজনি অসম ভ্ৰমণৰ বাতৰিৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসম ভ্ৰমণৰ খবৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান সাহায্যক লৈ ৰাজনীতি নকৰিবলৈ আলফা স্বাধীনে আহ্বান জনোৱাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে অসমতো চি জে পিৰ সদস্যভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়ে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্ব গুৰুত্বপূৰ্ণ বাতৰি হিচাপে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে উজনি অসমৰ ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীয়ে বানত মৃত লোকৰ আত্মীয়লৈ 5,00,000 টকাকৈ আগবঢ়োৱাৰ বাতৰিটো প্ৰকাশ কৰিছে।

0: হৈছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ধন্যবাদ জিঞ্জিৰাণী ডেকা। তাৰকা টেনিছ খেলুৱৈ তথা অলিম্পিক চেম্পিয়ন ছেৰেনা উইলিয়ামছ আৰু ভেনাছ উইলিয়ামছে চলিত বৰ্ষৰ চিনচিনাটি অপেন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছত ৱাইল্ড কাৰ্ড লাভ কৰিছে। প্ৰতিযোগিতাখন অহা 11-23 আগষ্টলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ'ত অনুষ্ঠিত হ'ব। বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাজ্যৰ সাম্প্ৰতিক বানত 89 গৰাকী লোকৰ প্ৰাণহানি। ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন। আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে আজি 10,000 বীৰ সেনানীলৈ শ্ৰদ্ধা নিবেদন আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দল দেশখনত উপস্থিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই পুলক গগৈ। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালগুটি অঞ্চল পৰিদৰ্শন কৰে। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি পাইছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত 3খন নদীৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। শিলচৰৰ মেহেৰপুৰ বিলবৰ বজাৰৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পথছোৱা 4 লেনলৈ উন্নীতকৰণৰ পৰিপ্ৰেক্ষিতত আজি কাছাৰ জিলা প্ৰশাসনে এই অংশত উচ্ছেদ অভিযান চলায়। বিহাৰৰ ইটাভাটাত নিৰ্যাতনৰ বলি হোৱা ধুবুৰীৰ 7গৰাকী নাবালিকাক নিজ ঘৰলৈ ঘূৰাই অনাৰ লগতে পক্সো আইনৰ অধীনত অভিযুক্ত ইটাভাটাৰ মালিকক গ্ৰেপ্তাৰ কৰা হয়। ডিব্ৰুগড়ৰ ডঃ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ে চলিত শিক্ষাবৰ্ষৰ বাবে মেধাৱী আৰু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলৰ বাবে শ্যামাজীৰ আশীৰ্বাদ আৰু সহযোগ শীৰ্ষক দুটা শিক্ষাবৃত্তি প্ৰদানৰ ঘোষণা কৰিছে। ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে 2খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: bajirjang.
1: Lapona pornang litum. Lun barima ajay megalong pena son son na lunang litum ardrig nong tanglo. Lake akaspani dipu.
2: কম সুতত লোন বিচাৰে
3: তাকো এপেৰে বাহা
4: অচিলে অচিলে কি এপৰ পৰা হাত খাই থাকিব
5: আৰ বি আই এ কয়
6: জানি ৰক সতৰ্ক হৈ ৰক

0: अच्छा मिले और भरोसे वाला भी हो।
1: TLI है ना?
2: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉगिन करें indiapost.gov.in पर।
3: বন্ধু সঁচা কবলৈ গলে এতিয়া গৰম আৰম্ভই হৈছে আৰু এতিয়া 7000 টকাকৈ বিজুলী বিল আহিবলৈ ধৰিছে। খনিয়ে কেতিয়াবাৰ পৰা সোলাৰ পেনেল লগৰ কথা কৈ আছে। তেওঁ কৈছে চৰকাৰে ছাবচিডিও দি আছে। মই জাকজি খুদিলোঁ, সকলোৰে বিজুলী বিল শূন্য আহিছে। এইবাৰ মই লগাইহে দিম। যেতিয়া বিজুলী বিনামূলকে পোৱাই যায় তেন্তে আপুনিও লৈ থকা নাই কিয় ভাই? আপুনিও লগাই লওক PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। যোগদান কৰিবলৈ পঞ্জীয়ন

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ দহলৈ বৃদ্ধি, বিস্তীৰ্ণ অঞ্চল প্লাৱিত। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰিবলৈ চৰকাৰৰ প্ৰতি অসম সাহিত্য সভাৰ আহ্বান। ৰাজ্যজুৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্যতিথি আজি লোক কল্যাণ দিৱস হিচাপে পালন। আৰু কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমলৈ উভতি অহা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত আদৰণি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদিৰ পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: মুখ্যমন্ত্ৰীজীকে সাথ মই দেখ ৰহা হু কি কিতনা নুকচান ইয়ে বাঢ় কে কাৰণ জো মন কে তৰফ সে জো নদী আ ৰহী হে উসকে মাধ্যম সে ইয়াহাঁ গাঁও কে গাঁও তকলিফ মে পড় গয়ে বহুত জ্যাদা নুকচান হুৱা হে নুকচান মাল কা ভি হুৱা হে মৱেশী কা ভি হুৱা হে বহুত বড়ি সংখ্যা মে लोगों को संपत्ति का भी बहुत नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं, भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायजा लेने के लिए भेजा है। मैंने यहाँ सारी स्थितियों का हेमंत विश्व शर्मा डांगोरिया जी के साथ की चर्चा की है।
0: পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল আৰু কেশৱ মহন্ত উপস্থিত থাকে। শ্ৰীনাড্ডাই ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনাত মিলিত হৈছে। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰীনাড্ডাই তেওঁৰ চাক্ষুষ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই আজি নাজিৰা সমষ্টিৰ আমগুৰি বাগানত বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে।
2: আমগুৰি বাগানত আহিছিলো, নাজিৰা সমষ্টিৰ বাকী জাগাবিলাকতো গৈছিলো। ইয়াতে ৰাইজে বিচাৰিছে যে তেওঁলোকক ঘৰখিনি বেলেগ এটা জাগালৈকে লৈ যাবৰ কাৰণে আমি মেনেজাৰৰ লগত কথা পাতি এইটো ব্যৱস্থা কৰি দিম আৰু ঘৰখিনি বনাবৰ বাবেও তেওঁলোকক আমি পুঁজিৰ যোগান ধৰিম। বিদ্যালয় 10 তাৰিখৰ পৰা খুলিব, হয়তো গোটেইখিনি নোৱাৰিব, অকণমান আমি বেলেগ ব্যৱস্থা কৰিব লাগিব, DC-য়ে চিন্তা কৰিব। আহোম দলংখনৰ ওপৰতো মোক মেমৰেণ্ডাম দিছে যে দলংখন একেবাৰে বেয়া হৈ গৈছে, আমি ঠিক কৰি দিম। সকলো মানুহৰতো মাটি নাই, কিন্তু ইয়াত এটা সুবিধা আছে, এটলিষ্ট বাগানৰ পৰা আমি মাটি।
0: ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিভিন্ন অংশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ দহলৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত প্ৰাণী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত 3খন নদীৰ বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ ছিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয়, ৰাজহচক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি ছিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নি পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে সুলেঙী নদীৰ বাঢ়নি পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত

0: বাঢ়নী পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে সুলেঙি নদীৰ বাঢ়নী পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নদীৰ বাঢ়নী পানী আজি পুৱা মথাউৰিৰ প্ৰায় 10 মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔতলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি চমুৱা পৰা গাঁও পঞ্চায়তৰ 30খনতকৈ অধিক গাঁও প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ছিগাঁও মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে। ইপিনে নাগালেণ্ডৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা আজি পুনৰ অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত ধনশিৰি আৰু দৈয়াং নৈৰ নামনি অংশত জলপৃষ্ঠ বৃদ্ধিৰ আশংকা কৰা হৈছে। জিলা প্ৰশাসনে নদীকাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ভূটান পাৰত হোৱা প্ৰবল বৰষুণৰ ফলত ওদালগুৰি জিলাৰ শুক্লাই ননাই কুলচি নোৱা ভলগা গুলন্দী পাগলাদিয়া নৈৰ আদি বহাৰ ফলত বহু অঞ্চল বুৰ গৈছে। চুকলাইনৰ বাঢ়নী পানীত আজি ডিমাকুছিৰ 4গৰাকী শিক্ষাৰ্থী বিদ্যালয়ৰ পৰা উভতি যোৱাৰ পথত উটি যোৱাৰ উপক্ৰম হয় যদিও পাছত স্থানীয় লোকে উদ্ধাৰ কৰি আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰায়। পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে মাজবাটৰ ফুহুৰাবাৰী ডাফলাপতা পথত ঘহনীয়াৰ সৃষ্টি কৰিছে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক ভূপেন বৰা, উৎপল বৰা আৰু ঋষিৰাজ হাজৰিকাৰ সৈতে বিহপুৰীয়া সমষ্টিৰ বনপুৰী জামুগুৰি মথাউৰি পৰিদৰ্শন কৰে। এই মথাউৰিটোৰ আধা অংশ খহনীয়াত জাহ যোৱাৰ ফলত দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল আতংকিত হৈছে। অসম সাহিত্য সভাই শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে। সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে। সাহিত্য সভাই কেইবাটাও দাবী উত্থাপন কৰি সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সাহিত্য সভাই লগতে ৰাজ্যৰ বান সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বানৰ বিজ্ঞানভিত্তিক স্থায়ী নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদী পুনৰগঠনৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ বাবেও দাবী জনাইছে। পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয়ক্ষতিৰ ক্ষতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৱৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে এই ক্ষেত্ৰত সকলো বিভাগক স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। শ্ৰীমতী নেওগে বানত ক্ষতি হোৱা কৃষিভূমিৰ পুনৰ উদ্ধাৰৰ বাবে কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক আৰু ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ চাফ চিকুণ তথা মেৰামতিৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। বানত ক্ষতিগ্ৰস্ত নামঘৰ, অংগনবাদী কেন্দ্ৰসমূহকো শীঘ্ৰে চাফ চিকুণ কৰিবলৈ বিভাগীয় লোকক পৰামৰ্শ দিয়া হয়। মন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ বাবে উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ পৌৰসভাক নিৰ্দেশ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে সঞ্জীৱনী পাঠকে।
1: ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হয়। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত লোককল্যাণ দিৱসৰ কাৰ্যসূচীত জনতাৰ কল্যাণৰ হকে প্ৰশাসনীয় ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ 13টা গোটক কৰ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। তদুপৰি 10গৰাকী বিষয়া ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আৰু 41গৰাকী জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত লোককল্যাণ দিৱসত কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী সৰুপাই দাসক তেওঁৰ নিষ্ঠা, একাগ্ৰতা আৰু ৰাজহুৱা সেৱাৰ বাবে লোকসেৱা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। আধুনিক অসম নিৰ্মাণত গোপীনাথ বৰদলৈৰ অতুলনীয় অৱদান আৰু ভূমিকাৰ

0: তেওঁ ভাষণত আলোকপাত কৰে। এই দিৱসৰ পৰা অনুপ্ৰাণিত হৈ বৰ্তমানৰ ব্যৱস্থাত সংস্কাৰ আৰু উদ্ভাৱন আনি জনসেৱাক সৰ্বোচ্চ পৰ্যায়লৈ লৈ যাবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। একেদৰে বিশ্বনাথ, মৰিগাঁও, বাক্সা, কামৰূপ, লখিমপুৰ, শ্ৰীভূমি, নগাঁওকে ধৰি সমূহ জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত লোককল্যাণ দিৱস পালন কৰা হয়। সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি 7 বছৰ সম্পূৰ্ণ হৈছে। 2019 চনৰ এই দিনটোতেই সংসদে জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা 370 নম্বৰ অনুচ্ছেদ বাতিল কৰিছিল। ইয়াৰ পূৰ্বে 370 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু কাশ্মীৰেই দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আছিল যিয়ে ৰাজ্যখনক বিশেষ স্বায়ত্ত শাসনৰ অনুমতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 370 নম্বৰ অনুচ্ছেদ বাতিলৰ পাছত জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণ বহুল ৰূপান্তৰৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান আন্তঃগাঁথনি বিকাশৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যমিতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে অঞ্চলটোৰ মহিলা, পিছপৰা সম্প্ৰদায়কে ধৰি দশকজুৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিতসকল বৰ্তমান উপকৃত হৈছে। শ্ৰীমোদীয়ে জম্মু কাশ্মীৰ আৰু লাডাখৰ বিকাশ তথা প্ৰতিগৰাকী নাগৰিকে ডাঙৰ সপোন দেখা আৰু বিকশিত ভাৰত গঢ়াৰ বাবে অৰিহণা যোগোৱা তথা লক্ষ্যপ্ৰাপ্তি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ নিৰ্দেশৰ পৰিৱৰ্তন ঘটাই যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে হত্যাকাৰী শৰ্মাক ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত নিম্ন আদালতে বিহা শাস্তি বাহাল ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰ বিশেষ নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে ৰিণ্টু শৰ্মাই 2021 চনৰ 21 আগষ্টত মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক নৃশংসভাৱে হত্যা কৰিছিল। মৰিগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত সৃষ্টি সিঙে আজি আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে জিলাখনৰ জনস্বাৰ্থৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। ইয়াৰ লগতে বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা, নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন তথা কৃষকসকলৰ সহায় হোৱাকৈ জিলাখনত জলসিঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সংবাদ মাধ্যমে ৰাইজৰ মাজত সঠিক তথ্যৰ প্ৰচাৰ তথা চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱাৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। আমাৰ পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব। লোকভৱনত কাইলৈ দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টিৰ হাবাই ইংটি গাঁৱত প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভৱন আজি উদ্বোধন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাঙে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে। 150 গৰাকী বালিকা শিক্ষাৰ্থীৰ আসন সংৰক্ষিত এই বিদ্যালয়খন দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ইতিবাচক খবৰ বুলি শ্ৰীৰংহাঙে মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ তথা আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ হাবে তেৰণো উপস্থিত থাকে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমানবন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেলথ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বৰ্ণ পদক জয়ৰ বাবে চেষ্টা চলাব বুলি লাভলীনাই উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি, বিস্তীৰ্ণ অঞ্চল প্লাবিত। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰিবলৈ চৰকাৰৰ প্ৰতি অসম সাহিত্য সভাৰ আহ্বান। ৰাজ্যজুৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি আজি লোককল্যাণ দিৱস হিচাপে পালন। আৰু কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমলৈ উভতি অহা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত আদৰণি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

lopona porna le tu det long le ching honalu na jame long pena son sonalu nang le tum ardre long tang lo lucky akash pani dipu radio cardio ching honra na tum non adun tu nang le tum cardio long ji ajai meg lucky asame salun ajai meg labang so jame long pen nang le tum cardio long ji lucky namita bhattacharjar ji atum kilun দুদিনৰ কাৰণে বোলো বাংচালো নাংতুম আৰ্ড্ৰিক লং পটাংতে আৰ্ড্ৰিক চিনা।